পৰ্যন্ত হয়। এই যে চাৰা চামলি হাঁচৰ ওজনো আপোনাৰ 2 থেকে 2.5 কেজি পৰ্যন্ত হয়, যেখানে নেকি আমাৰ যে স্থানীয় সাজ পাতি সাজ 1 থেকে 1.5 কেজি আৰু খাকী কেম্বেল 1 কেজি 800 থেকে প্ৰায় 2 কেজি মানে গড়ে এটা ওজন হয়। মানে দেখা যাচ্ছে এটা আপোনাৰ চাৰা চামলি হাঁচৰ ওজনটা মোটামুটি বেছি আছে, 2.5 কেজি পৰ্যন্ত হয়। প্ৰাপ্তবয়স্ক হাঁচকে দৈনিক 120 থেকে 150 গ্ৰাম সুষম আহাৰ দিতে হয়। বিজ্ঞানসম্মতভাৱে সুষম আহাৰ তৈৰীৰ জন্য যেতিয়া নেকি সুষম আহাৰ দিতে হয়, কাৰণ ডিম যিহেতু উৎপাদনটা ডিমৰ উৎপাদনটা যিহেতু বেছি, ওই জন্য আপোনাৰ সুষম আহাৰৰ ওপৰে মানে এটা নিৰ্ভৰ কৰবে। এই সুষম আহাৰ তৈৰীৰ জন্য উপাদানগুলি হল আপোনাৰ ধান 50 ভাগ, চাউলৰ গুড়া 15 ভাগ, আৰু গমেৰ ভুচি বা চাপৰ 10 ভাগ, শুকনা মাছৰ গুড়া 25 ভাগ মিছিয়ে দিতে হয়। তাৰোপৰি সপ্তাহে 2-3 দিন চামুক কেঁচু আদি যোগান ধৰতে হয়। আৰু এই চাৰা চামলি হাঁচৰ ৰংটা হল কালো চাদা এবং বাদামী কালাৰৰ হয়। চাৰা চামলি জাতিৰ সাজ পালন পদ্ধতি আমাৰ স্থানীয় সাজ পালনৰ সাথে একে ৰকম। এই সম্পৰ্কে অধিক তথ্য জনাৰ জন্য সাজ পালকৰা নিকটৱৰ্তী পশু চিকিৎসক যোগাযোগ কৰিব পাৰে। এই চাৰা চামলি যিহেতু এটা কমপ্লিট নতুন এটা নতুন জাত, ওই জন্য আপোনাৰ জানতে চান এটা নিকটৱৰ্তী পৰি যিকোনো পশু চিকিৎসকৰ সাথে আপোনাৰ যোগাযোগ কৰিব পাৰে। আৰু চাৰা চামলি সাজ প্ৰাপ্তিৰ জন্য যোগাযোগ কৰিব পাৰে মেনেজাৰ চৰকাৰী হাঁচ এবং মুৰ্গী খামাৰ চিলকুৰি কাছাৰ। হাঁচ আৰু মীন পামেৰ সংমিশ্ৰণ পদ্ধতিৰ বিশেষ কিছু সুবিধা ৰৈছে, যেমন মাছৰ জন্য প্ৰয়োজনীয় খাদ্য শতকৰা 70 ভাগ হাঁচৰ মলত্যাগৰ দ্বাৰা পূৰণ হয়। 1 হেক্টৰ কালিৰ জল থকা পুখুৰে আপোনাৰ 250 থেকে 300টা হাঁচ পোচা যায়। 1 হেক্টৰ কালিৰ যেতিয়া জল থকা পুখুৰ আছে, পুখুৰ থাকিলে আপোনাৰ 250 থেকে 300টি হাঁচ পালন কৰা যায়। পুখুৰীৰ চাৰিদিকে বেৰ দিতে হয় যাতে হাঁচগুলি পুখুৰ থেকে বেৰিয়ে না যেতে পাৰে, কাৰণ এটা আংশিক আবদ্ধ পদ্ধতি। হাঁচৰ খটা পুখুৰীৰ জলৰ ওপৰ 1 থেকে 1.5 মিটাৰ ওপৰ মেচাং ঘৰ অথবা পুখুৰীৰ পাৰে সাজিয়ে দিতে হয় জলৰ ওপৰে। এই পদ্ধতিতে হাঁচ পালন কৰিলে শতকৰা 75 ভাগ খাদ্য হাঁচে পুখুৰ থেকে পায় আৰু মাত্ৰ শতকৰা 25 ভাগ অৰ্থাৎ দিনে প্ৰতিটি হাঁচকে 100 গ্ৰাম খাদ্য যোগান ধৰতে হয়। মুৰ্গীৰ প্ৰতিষেধক টীকা অৰ্থাৎ মুৰ্গী কলিৰ কোনো ৰোগ উৎপত্তি হোৱাৰ আগেয়ে একে প্ৰতিৰোধ কৰাটাই আচল কথা। হোৱাৰ আগেয়ে প্ৰতিৰোধ কৰোঁতে হয়। একদিনৰ মুৰ্গী কলিৰ একদিনৰ বাচ্চাকে মেৰেক ৰোগৰ যেতিয়া নেকি ৰোগ আছে, এটা আছে মেৰেক ৰোগ, মেৰেক ৰোগৰ টীকা বাচ্চা উৎপাদন হোৱা অৰ্থাৎ হেচাৰিতে দিয়া হয়। যদি ব্যৱসায়িক ভিত্তিতে যদি কৰে তাহলে এই ৰোগৰ চিটাটা হেচাৰিতে দিয়া হয়। মানে আৰু দ্বিতীয়টো হল 5 থেকে 7 দিনৰ ভিতৰে ৰাণীখেত F1 ৰাণীখেত ৰোগে F1টা চুক পা নাকে টীকা দেওয়া হয়, যেটা নাকি প্রথম টীকা F1-এর প্রথম টীকা। 5 থেকে 7 দিনের মধ্যে এই রানীখাট রোগে F1 টীকাটা দিতে হয়। নেক্সট আপনার 10 থেকে 14 দিনের ভিতরে গাম্বরো অর্থাৎ IBP জলে এই টীকাটা জলে দেওয়া হয়। একটা এম্পুল আপনার 4 লিটাৰ জলের মধ্যে মিশিয়ে দিতে হয়। আপোনাৰ 200 পর্যন্ত আপোনাৰ বাচ্চাক হেৰি কৰবে, মুৰ্গীৰ বাচ্চা কভাৰ কৰবে। একটা যদি এম্পুল কিনে আপোনাৰ 4 লিটাৰ জলের সাথে মিশিয়ে দিতে হয় 10 থেকে 14 দিনের ভিতরে। আর 30 দিনের ভিতরে রানী